0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস, অসম চৰকাৰ আৰু জাপান ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটীত জাপানী ভাষাৰ প্ৰথমটো শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি, অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ, 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 183 টকাকৈ হ্ৰাস, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত বস্নিয়া আৰু হাৰ্জেগোভিনাক 2-0 গ'লত পৰাস্ত কৰি আমেৰিকাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। কেন্দ্ৰীয় চৰকাৰে অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে। ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া দিছপুৰত এখন পৰ্যালোচনা বৈঠকত মিলিত হৈ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই আশ্বাস দিয়ে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীয়ে চলিত বছৰৰ প্ৰথমটো বানৰ কবলত পৰা ধেমাজিকে ধৰি ৰাজ্যৰ 13খন জিলাৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনাৰ লগতে ক্ষয় ক্ষতিৰ বুজ লয়। শ্ৰীচৌহানে দুৰ্যোগৰ সময়ত চৰকাৰৰ শক্তিশালী স্থিতি তথা বানত ক্ষতিগ্ৰস্তসকলৰ প্ৰতি আগবঢ়োৱা সমৰ্থনৰ শলাগ লয়।
1: अभी क्षति का पूरा आकलन नहीं हुआ है। असम की सरकार भी अभी पूरा, हमारी टीम पूरा आकलन कर रही है और अरुणाचल में भी आकलन का काम हो रहा है, लेकिन असम की सरकार ने भी जो तत्परता दिखाई, जो रिस्पांस था मुख्यमंत्री जी का, पूरी टीम का, उसके कारण कई लोगों की जिंदगी बच पाई, रेस्क्यू भी लोग किए गए। मुख्यमंत्री जी भी लगातार स्थिति पर नजर रखे हुए हैं, तो एक बार पूरा आकलन हो जाएगा तो उसके बाद अभी तो SDRF की जो राशि है उससे भी रिलीफ के काम चल रहे हैं, तत्काल रिलीफ के काम यहां लगातार जारी है। उसके बाद जो NDRF की बैठक होती है, NDRF से जो पैसा देते हैं, HM की अध्यक्षता में बैठक होती है, तो उससे भी असम को भी और अरुणाचल को भी दोनों को पूरा सहयोग किया जाएगा और कोशिश ये होगी कि इतने व्यापक संकट के बाद भी हम जनता को इस संकट के पार निकाल के ले जाएं।
0: মুখ্য সচিব ৰবি কোটা আৰু ৰাজ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব LS Sangsone বানৰ ক্ষয় ক্ষতিৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীক বিতংভাৱে অৱগত কৰে। মুখ্য সচিবগৰাকীয়ে দেশৰ প্ৰাকৃতিক দুৰ্যোগত প্ৰভাৱিত মুঠ এলেকাৰ 10% এলেকাই অসমৰ বুলি উল্লেখ কৰি ৰাজ্যত বৰ্তমানলৈকে 75,000 লোক বানত ক্ষতিগ্ৰস্ত হোৱা বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে ইয়াৰে সৰ্বাধিক ক্ষতিগ্ৰস্ত ধেমাজি জিলাত প্ৰায় 50,000 লোক বানৰ কবলত পৰাৰ লগতে বানত 1 লোকৰ মৃত্যু হৈছে। তদুপৰি জিলাখনত 8 লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰে। ইপিনে উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাৰ বাবে NDRF আৰু SDRFৰ দল নিয়োগ কৰা হৈছে। তেওঁ লগতে কয় যে বানত ক্ষতিগ্ৰস্ত জিলাসমূহত জৰুৰী

0: সময়ত সহায় কৰিব পৰাকৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীকে ধৰি অতিৰিক্ত বাহিনী সাজু কৰি ৰখা হৈছে। ধেমাজি জিলাত স্থাপন কৰা ছটা আশ্ৰয় শিবিৰত বৰ্তমানেও প্ৰায় এহেজাৰ লোকে আশ্ৰয় লৈ থকাৰ উপৰি ৰাজ্যৰ প্ৰায় 59টা স্থানত জৰুৰী বান সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে ক্ষতিগ্ৰস্ত লোকলৈ খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে। বানত ক্ষতিগ্ৰস্ত কৃষিভূমিৰ তথ্য সদৰি কৰি মুখ্য সচিবগৰাকীয়ে কয় যে ধেমাজি আৰু লখিমপুৰ জিলাকে ধৰি ৰাজ্যৰ প্ৰায় 7,000 হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বিশ্বনাথ আৰু গোলাঘাট জিলাৰ প্ৰায় 1,380 হেক্টৰ ভূমি খৰাঙৰ কবলত পৰিছে। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত, কৃষিমন্ত্ৰী পীযুষ হাজৰিকা, জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহান আৰু ৰিজিজুৱে কালি অৰুণাচলৰ বান পৰিস্থিতি পৰ্যবেক্ষণৰ পাছত ইটানগৰৰ পৰা পোনে পোনে ধেমাজিৰ চিমেন চাপৰিত হেলিকপ্টাৰযোগে অৱতৰণ কৰে আৰু বান ক্ষতিগ্ৰস্ত অৰুণ চাপৰিৰ এলেকাসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত শ্ৰীচৌহানে বান ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষয় ক্ষতিৰ জৰীপ চলাই শীঘ্ৰে ক্ষতিপূৰণ দিয়া হ'ব বুলি আশ্বাস দিয়ে। তেওঁ লগতে বান সমস্যা সমাধানৰ বাবে দীৰ্ঘম্যাদী আঁচনিৰো পোষকতা কৰে। অসম চৰকাৰ আৰু জাপান ফাউণ্ডেশ্যনৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বিৰুবাৰীৰ অসম দক্ষতা বিশ্ববিদ্যালয়ত কালি জাপানী ভাষাৰ প্ৰথমটো শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। অসমৰ যুৱক যুৱতীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সংস্থাপন লাভৰ বাট মুকলি কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই দক্ষতা বিকাশ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। কালিৰ অনুষ্ঠানত জাপান ফাউণ্ডেশ্যনৰ সঞ্চালক কোজি ছাটো আৰু ৰাজ্যৰ দক্ষতা নিয়োগ তথা উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে ভাৰত জাপান ব্যৱসায়িক পৰিষদৰ অধ্যক্ষ সিদ্ধাৰ্থ দেশমুখ উপস্থিত থাকে। উল্লেখযোগ্য যে জাপানী ভাষা প্ৰশিক্ষণ গ্ৰহণৰ প্ৰথমটো দলত 29গৰাকী শিক্ষক থাকিব। 8 মাহ ধৰি চলিবলগীয়া এই শিবিৰত শিক্ষকসকলক জাপানৰ বিশেষজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ দিব। প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলে পৰৱৰ্তী সময়ত বিভিন্ন শিক্ষানুষ্ঠান আৰু দক্ষতা বিকাশ কেন্দ্ৰত ছাত্ৰ ছাত্ৰীসকলক জাপানী ভাষাৰ বিষয়ে জ্ঞান দিব। জাপানী ভাষাৰ প্ৰশিক্ষণৰ দিশত এয়া যুগান্তকাৰী পদক্ষেপ বুলি উল্লেখ কৰি শ্ৰীদৈমাৰীয়ে এই কাৰ্যসূচীত শিক্ষকসকলক জাপানী ভাষাৰ উচ্চাৰণ, যোগাযোগৰ কৌশল আদিৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে। সাক্ষাতৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে সংসদীয় গণতন্ত্ৰক অধিক ফলপ্ৰসূ আৰু আধুনিক ৰূপ দিয়াৰ ক্ষেত্ৰত অধ্যক্ষগৰাকীৰ দৃষ্টিভংগী আৰু নেতৃত্ব সঁচাকৈ প্ৰশংসনীয়। বিশেষকৈ সংসদীয় কাৰ্যক্ৰমণিকাৰ ডিজিটেল ৰূপ প্ৰদানৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ পৰা অসম বিধানসভাও যথেষ্ট উপকৃত হৈছে বুলি তেওঁ কয়। ডঃ শৰ্মাই গণতান্ত্ৰিক ব্যৱস্থা অধিক স্বচ্ছ, গতিশীল আৰু জনমুখী কৰি তোলাৰ ক্ষেত্ৰত শ্ৰীবিৰলাৰ প্ৰচেষ্টা সঁচাকৈ প্ৰেৰণাদায়ক বুলি উল্লেখ কৰে। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কালি বিভাগীয় পৰ্যবেক্ষণ বৈঠকত অংশ লৈ কাম কাজসমূহৰ পৰ্যালোচনা কৰে। মুছলপুৰত অনুষ্ঠিত এই বৈঠকত পঞ্চদশ বিত্ত আয়োগ আৰু ষষ্ঠ ৰাজ্যিক বিত্ত আয়োগৰ দ্বাৰা বিটিচিলৈ অনুমোদন, লোক নিৰ্মাণ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পৌৰসভাকে ধৰি কেইবাটাও বিভাগৰ অধীনৰ কাম কাজ আৰু বিভিন্ন আঁচনিৰ অধীনত কাৰ্যসূচী ৰূপায়ণৰ অগ্ৰগতি বুজ লোৱা হয়। শ্ৰীমহিলাৰীয়ে জনসাধাৰণে সৰ্বাধিক সুবিধা লাভ কৰিব পৰাকৈ সকলো প্ৰকল্প নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ লগতে কাম কাজসমূহ স্বচ্ছ হোৱাটো নিশ্চিত কৰিবলৈ আহান জনায়। তেওঁ বিটিচিৰ সকলো বিষয়া কৰ্মচাৰীক উৎসৰ্গিত মনোভাৱ, দায়বদ্ধতা আৰু সমন্বয় ৰক্ষা কৰি কাম কৰিবলৈ আহান জনায়।
1: আমাৰ যিটো ৰিভিউ মিটিং ডিপাৰ্টমেণ্টেল পি ডাব্লিউ ডি আৰু আমাৰ ফাইনেন্স কমিশ্যনৰ 24-25-26 ফাইনেন্স কমিশ্যনৰ যিখিনি গভৰ্মেণ্ট অফ ইণ্ডিয়াৰ পৰা যিখিনি এলকেশ্যন আহিছে বাচ্চা হিচাপে ইয়াৰ ওপৰত ৰিভিউ লৈছো আমি। প্ৰগ্ৰেছটো ভাল, বেয়া নহয়। তো আমাৰ ডিপাৰ্টমেণ্টেলি অফিচাৰসকলে যিখিনি প্ৰগ্ৰেছ আমাক দিলে, ৰিভিউত যিখিনি পাইছো ইয়াৰ ওপৰত আমাৰ ফিল্ড ছাৰ্ভে হ'ব, যেনিবা কোনোবা 80%, কোনোবা 90%, কোনোবা 100% কমপ্লিশ্যন এনেকুৱা ৰিপৰ্ট দেখুৱাইছে। তো সেইটো আমি ফিল্ড ছাৰ্ভে কৰিব আকৌ। তো সেইখিনি খুব ভাল হৈছে বাচ্চা হিচাপে, এফ চি টো খুব ভাল প্ৰগ্ৰেছ, আৰু পি ডাব্লিউ ডি হিচাপেও আসাম মালা হওক, ইনফ্ৰাষ্ট্ৰাকচাৰ হওক বা নাবাৰ্ডৰ হওক বা ৱৰ্ল্ড বেংকৰ ব্ৰিজ ৰাস্তা এইবিলাক প্ৰগ্ৰেছ সময়মতে হৈ আছে, কিছুমান 100% কমপ্লিট হৈছে। তো লিখিত হিচাপে আমাক দিছে, দেখুৱাইছে, সেইটো আমি ফিল্ড ছাৰ্ভে কৰিলো আৰু এইখিনি কথা।
0: অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। কামৰূপ জিলাৰ দণ্ডাধীশ দেৱকুমাৰ মিশ্ৰই এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষা পৰিচালনাৰ বাবে অনুমোদিত বিষয়াসকলৰ বাহিৰে আন লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। কোকৰাঝাৰ জিলাতো অনুৰূপ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা লৈছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে।

0: অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হবলৈ কোৱা হৈছে। তেজপুৰতো এ পি এছ চি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ'বলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে নিৰ্দেশ দিছে। নলবাৰী জিলাৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় আৰু নলবাৰী কলেজত এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। চৰকাৰী খণ্ডৰ তৈল প্ৰতিষ্ঠানসমূহে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 183 টকাকৈ হ্ৰাস কৰিছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। আজি মূল্য হ্ৰাস পোৱাৰ পাছত ৰাজধানী দিল্লীত পূৰ্বে 3,113 টকাত লাভ কৰা বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 2,930 টকালৈ হ্ৰাস পাইছে। উল্লেখযোগ্য যে পশ্চিম এছিয়াৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেইবাবাৰো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ পাছত আজি প্ৰথমবাৰৰ বাবে মূল্য হ্ৰাস কৰা হৈছে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ডিফু বৈদ্যুতিক উপ সংমণ্ডলৰ অধীনত 11 কিলোৱাটযুক্ত মিডিয়াম ভল্টেজ কোভাৰ্ট কণ্ডাক্টৰ অৰ্থাৎ এম ভি চি চিৰ নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা 30 জুলাইলৈ 11 কিলোৱাটৰ ফিডাৰ কৰ্তন কৰা হ'ব। এই সময়ছোৱাত ডিফুনগৰ মাটিপুং দলদলি আৰু ধনশিৰি এলেকাত বিদ্যুতৰ যোগান বন্ধ ৰখা হ'ব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই জাননী জাৰি কৰিছে। চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাঁও শোধনাগাৰত কালিৰে পৰা স্বচ্ছ ভাৰত অভিযানৰ অধীনত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। শোধনাগাৰৰ মূল প্ৰৱেশদ্বাৰৰ চৌহদৰ পৰা আৰম্ভ কৰি ইয়াৰ সংলগ্ন অঞ্চলসমূহ পৰিষ্কাৰ কৰি ৰখাৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ, স্বাস্থ্যবিধি পালন তথা পৰিচ্ছন্নতাৰ প্ৰতি জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এই চাফাই অভিযানত ছিদলি চিৰাং সমষ্টিৰ বিধায়ক পানীৰাম ব্ৰহ্ম, কাজলগাঁও পৌৰসভাৰ উপসভাপতি ছামাদ আলী আহমেদ, ভাৰতীয় তেল নিগমৰ জ্যেষ্ঠ বিষয়া তথা শোধনাগাৰৰ বিষয়া কৰ্মচাৰীসকলে গ্ৰহণ কৰে। সকলোৱে হাতে হাতে ঝাৰু, জাবৰৰ বেগ আৰু অন্যান্য সামগ্ৰী লৈ শোধনাগাৰৰ চৌহদ আৰু পথকে ধৰি বিভিন্ন ৰাজহুৱা স্থান পৰিষ্কাৰ কৰে। বিধায়ক পানীৰাম ব্ৰহ্মই পৰিচ্ছন্নতা প্ৰতিজন নাগৰিকৰ নৈতিক দায়িত্ব বুলি উল্লেখ কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকক এনে জনকল্যাণমূলক কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশ লবলৈ আহ্বান জনায়। ডিব্ৰুগড় জিলাৰ দুলিয়াজান সমষ্টিৰ অন্তৰ্গত টেঙাখাত উন্নয়ন খণ্ডত কালি ৰাজ্যৰ শ্ৰম কল্যাণ, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ মন্ত্ৰী ৰামেশ্বৰ তেলী বিভাগীয় কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম কাজো পৰ্যালোচনা কৰে। অভিযানৰ কাৰ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সদস্যসকলে কেঁচুসাৰ প্ৰস্তুত কৰাৰ কামত নিষ্ঠাৰে নিয়োজিত হোৱাত সন্তোষ প্ৰকাশ কৰাৰ লগতে এনে পদক্ষেপে জৈৱ কৃষি, আত্মনিৰ্ভৰশীলতা আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ইতিবাচক দৃষ্টান্ত দাঙি ধৰিব বুলি মন্তব্য কৰে। তেওঁ কাৰ্যালয়ৰ চৌহদৰ খালী ঠাইসমূহত ফল মূলৰ গছ ৰোপণ কৰাৰ লগতে সেউজ, পৰিষ্কাৰ আৰু সুন্দৰ পৰিৱেশ গঢ়ি তুলিবলৈ আহ্বান জনায়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা ছান ফ্ৰান্সিস্কো বে এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত সহ আয়োজক আমেৰিকাই বস্নিয়া আৰু হাৰ্জেগোভিনাক 2-0 গ'লত পৰাস্ত কৰে। 2002 চনৰ পাছত আমেৰিকাই নক আউট পৰ্যায়ৰ প্ৰথমখন খেলত জয়লাভ কৰিছে। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত আন এখন খেলত বেলজিয়ামে ছেনেগালক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ অতিৰিক্ত সময়ত বেলজিয়ামৰ ইউৰি টাইলেমানছে পেনাল্টিৰ জৰিয়তে বিজয়সূচক গ'লটো দিয়ে। ইয়াৰ পূৰ্বে যোৱা নিশা আটলাণ্টাত অনুষ্ঠিত খেলত ইংলেণ্ডে কংগোক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ অন্তিম 15 মিনিটত ইংলেণ্ডৰ হেৰী কেনে 2টাকৈ গ'ল দি দলক জয়ৰ সোৱাদ দিয়ে। অহা 6 জুলাইত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ড মেক্সিকোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। ৰাজ্যৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জোৱেল ওৰামে কৰা মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মন্ত্ৰীগৰাকীয়ে জনজাতিকৰণৰ বিষয়টো সুদূৰ পৰাহত বুলি ইংগিত দিয়াৰ পিছতেই বিৰোধী দল আৰু বিভিন্ন সংগঠনে তীব্ৰ সমালোচনা কৰা বুলি অসমীয়া প্ৰতিদিন কাকতে এটা বাতৰিক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক জনমভূমি কাকতেও মুখ্য বাতৰি হিচাপে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুৱে অসমৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি বানাক্ৰান্তক সকলো ধৰণৰ কেন্দ্ৰীয় সহায়ৰ আশ্বাস প্ৰদান কৰে। তেওঁলোকে বুধবাৰে বান বিধ্বস্ত ধেমাজি জিলাৰ জোনাই অঞ্চলত উপস্থিত হৈ ক্ষয় ক্ষতিৰ বুজ লয় আৰু স্থানীয় ৰাইজৰ সৈতে বাৰ্তালাপ কৰে। দি চেণ্টিনেল কাকতত এই বাতৰিটোক আলোকচিত্ৰসহ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। আহাৰমহীয়া বানত এই পৰ্যন্ত ৰাজ্যত 48,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। দি আছাম ট্ৰিবিউন কাকততো বানৰ বাতৰিটোক মুখ্য বাতৰিৰ স্থান দিয়া হৈছে। সংসদৰ আগন্তুক অধিৱেশনত 130 সংখ্যক সংবিধান সংশোধনী বিধেয়ক উত্থাপন হ'বলগীয়া বাতৰিটোক দৈনিক অসম কাকতে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ অপসাৰণৰ বাবে আহি আছে কঠোৰ বিধেয়ক শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। একে পৰিমাণৰ মাচুল আদায়

0: ইয়াৰ পাছতো ৰাজ্যৰ ভিতৰুৱা তথা পিছপৰা অঞ্চলত ব্যাপক হাৰত লোডশ্বেডিং হোৱা বুলি দৈনিক অগ্ৰদূত কাকতে আছুতীয়াকৈ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কামৰূপ মহানগৰ জিলা ন্যায়াধীশ আদালতে জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গক তেওঁৰ সম্পত্তিৰ আইনী উত্তৰাধিকাৰী হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছত আদালতে 25 জুনৰ নিৰ্দেশনামৰ্মে কালি প্ৰমাণ পত্ৰ প্ৰদান কৰে। আন কাকতসমূহৰ লগতে দৈনিক অগ্ৰদূত, অসমীয়া খবৰ, দি টাইমছ অফ ইণ্ডিয়া কাকতেও বাতৰিটো গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: লোকপিল 2027ৰ বাবে শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী কালি সামৰণি পৰে। গৃহতালিকা গৃহপিয়লৰ বাবে এই তিনিদিনীয়া প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস। অসম চৰকাৰ আৰু জাপান ফাউণ্ডেশ্যনৰ উদ্যোগত গুৱাহাটীত জাপানী ভাষাৰ প্ৰথমটো শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ। 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 183 টকাকৈ হ্ৰাস। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত বস্নিয়া আৰু হাৰ্জেগোভিনাক 2-0 গ'লত পৰাস্ত কৰি আমেৰিকাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: বয়স বেছি হলে ৰানাৰটো লাগেই,
1: পিছে বেংকিঙত নালাগে।
2: এনেওটো আৰবিয়ে কৈছে সিনিয়ৰ চিটিজেনছ আটাইতকৈ আগত, যদি আপোনাৰ বয়স 70তকৈ বেছি, শাৰীৰিকভাৱে অসমৰ্থ আৰু আপুনি বেংকলৈ যাব নোৱাৰে, তেন্তে বেংক আহিব আপোনাৰ ওচৰলৈ আৱশ্যকীয় সেৱাসমূহ লৈ, তাকো অনিবাৰ্য দৰত।
1: সিনিয়ৰ আটাইতকৈ আগত আৰবিআইয়ে কৈছে, জানি লওক, সতৰ্ক হৈ ৰওক।

কৰ্ডম লাকে আকাশবাণী গুৱাহাটী মহাবাহু বীৰতাৰ যুদ্ধ বীৰতা পঢ়িয়া বাংলী মদন সিং ৰংফাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আছাম আলং লাং কেথে পেন কেচে দানা ফান আং টন পেন আকেৰাপ নাগি পিজিয়া ফান চেচাকলো হাৱাৰো ননহেত লাং কেথে আলাম কিচিনিয়া ফান পাটুমিয়াৰ নিকাংচাম দিছপুৰ আলং ইচি মাই পাটুচি চেণ্ট্ৰেল এগ্ৰিকালচাৰ মিনিষ্টাৰ শিৱৰাজ সিং চৌহান লাপেণ্টে চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ কিৰণ ৰিজিজু বাংছ আলাম চেচাকলো মাই আলং চেণ্ট্ৰেল মিনিষ্টাৰ বাহিনী পিনিঙা ফ্ৰাংচি লাংগেথে পেন কিছুং কে ফনাং ধে মাজি পেন ডাংলক হাৱাৰ আলো ক্ৰিকেটম ডিষ্ট্ৰিক্ট আলং ননহেত লাংগেথে পেন খি দাঁত কানহক আলাম আফুথাক চিনি পনলো আকেহাই চৌহান লাংকেথে আহুত গভৰ্ণমেণ্ট পেন কাম কে পেৰিডেং পনা পুথাক চৰলো চিফ ছেক্ৰেটাৰী ডক্টৰ ৰুবি কটাল আপেণ্টে এডিচনেল চিফ ছেক্ৰেটাৰী এল এছ চেনচন লাংকেথে পেন খি দাঁত কানহক আপুথাক চেণ্ট্ৰেল মিনিষ্টাৰ বাহিনীয়া ফান আং টন পেন থান পাচি নিলো হাৱাৰ আলো নন আন লাংকেথে পেন চুৰি থ্ৰক চিকেৱা ফ আমলো কিছুং ফনাংলো পুৱালাংলি তুম থান পাচি নিলো চিফ ছেক্ৰেটাৰী আকেহাই কেথান কে পাচিনিয়া টেংকে ধেমাজি ডিষ্ট্ৰিক্ট এলং হেনলো লাংকেথে পেন কিছুং কে ফনাই আহাৰলো লাপেন বাংছ ডিষ্ট্ৰিক্ট এলং আবিনাইটা চুৰি ফকেব আনচচিয়া মুলুক লাংকেথে পেন কিছুং ফনাংলো লাপেন ইনোদা মুলুক আপ্ৰাণ দামলো লাপেন আপাৰটা বাংছ ডিষ্ট্ৰিক্ট এলং বাংনেৰ কেব মুলুক আফানন আন্তা লংলি লাংপু আকেহাই চিফ ছেক্ৰেটাৰী থান পাচি নিলো পুনাথু লাংকেথে পেন

0: aron ateng pen papling ponji aphan pachinila aphitu 1917 mate farukresir kepra great roxy aninkan settler commission lapen vardha scheme of basic education aron dengponla farukresir kepra thong kepra roxy aninkan primary kechengsi angdeng kacharli avarsai aphan ipi alampen kethan pangchengji aphansi pachini ponla hiniangku farukresir kepra phi kepra ner kep aninkan tarachan kumiti kapinkhat ateng bharat angkangpi kachari along ipi alam abangsi ingraji kacharli alar dengpon nangpopu pachini ponla kethomangdeng farukresir kepra phi kepra ner kep aninkan radha krishna commission kapinkhat abang kechengsi angbong lapen adunthu akang tuinai angdeng kacharli angdeng do anta deppi angkang alam abangsi thanpon nangjipu pachinipon phli angdeng farukresir kepra phli kepra hini lapen phli kepra kethom aninkan keseng secondary education commission ta aron ateng pen kapinkhat ateng si lam kacharli along ingthirijir lapen aning aklong pen dengpon si ipi alam abang longri alam kacharli awarsai hokpon nangji aphai kejum hek alam atum aphan central advisory board of education kapinkhat ateng pen pachun nangji phoang deng bharat kachari alu ateng pen kapinkhat ateng si farukresir kepra phokepra thok aninkan bg kher kejapon isi kangthim lim a commission padoponlo bangso a commission along central advisory board of education cabe ateng pen try language santhomalam kejapon dolo laso kapinkhat ateng si ipialam abangke longrialam hindi alam abangke det pialam lapen english alam abangke sumindar adang pie alam hokponlo kirip angkungpen puthot chathanpon senang afrangsi ipialam kepangdang ahin lokacharli along kedengpon pedang am ason thekponlong ipialam ke munit atum phuphi angthunpen wangbom akrong lam lapen jutang ahin penle langpangbar dam tame bharat adet kachingri lapen ning isipet kedu thek isi kangthimlim adet nonamat bharat angkangalong suri sira bharat sokra phoke prahini kaningje alamdu
1: নমস্কার আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰি সৈতে মই নিৰ্মালী শৰ্মা। অসমৰ ৰাষ্ট্ৰীয় বৰষুণ নিৰ্ভৰশীল অঞ্চল প্ৰাধিকৰণৰ পুঁজিৰে ৰূপায়িত বনৰীয়া ধান সংৰক্ষণ প্ৰকল্পই লেখত ল'বলগীয়া সাফল্য অৰ্জন কৰিছে। কাছাৰৰ জিলা লখিমপুৰৰ বিখ্যাত কিউ প্ৰজাতিৰ আনাৰসে ইতিমধ্যে জৈৱিক গুণগত মান আৰু মিঠা সোৱাদৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ স্বীকৃতি লাভ কৰিছে বুলি খাদ্য ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা আৰু সমবায় বিভাগৰ মন্ত্ৰীয়ে প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱসৰ লগত সংগতি ৰাখি 29 জুনৰ পৰা 6 জুলাইলৈ পালন কৰা কেন্দ্ৰীয় সমবায় মন্ত্ৰালয়ৰ পঞ্চম প্ৰতিষ্ঠা দিৱস উদযাপনৰ অংশ হিচাপে আজি জখলাবন্ধাৰ দাৰবাগৰীত সমবায় সমিতি লিমিটেডৰ বাগজান শাখা কাৰ্যালয়ৰ সমবায় দিৱসৰ আয়োজন কৰা হয়। অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বিভিন্ন জিলাত বান কমিছে যদিও ইয়াৰ পাছৰ পৰিস্থিতি অধিক জটিল হোৱা দেখা গৈছে। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। চৰকাৰী খণ্ডৰ তৈল প্ৰতিষ্ঠানসমূহে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 183 টকাকৈ হ্ৰাস কৰিছে। যোৰহাট জিলা প্ৰশাসনে নাগৰিকসকলৰ সুবিধাৰ্থে জাগ্ৰত যোৰহাট নামৰ এটা অনলাইন পৰ্টেল মুকলি কৰিছে। 135 সংখ্যক দুৰান কাপ ফুটবল প্ৰতিযোগিতা অহা 25 জুলাইত কলকাতাত আৰম্ভ হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি নিশা 12:30 বজাত স্পেইন অষ্ট্ৰিয়াৰ সন্মুখীন হ'ব। আমাৰ এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

লাপানাপৰ নালিতম ফুল মনি নাৰ্জাৰী কিলোনালোন আৰ্জিকলং টাংলং বৌদ্ধ লোন বাৰিম আজা মেগেং ডেঙলং পেন কিজুচি প্ৰফুল্লা ব্ৰহ্মা কিলোনালোন আৰ্জিক চিনা।

আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ। উন্নয়ন প্ৰক্ৰিয়াক লৈ আলোচনা। বন মহোৎসৱৰ সৈতে সংগতি ৰাখি বন বিভাগৰ বাবে 4খন নতুন আঁচনি ঘোষণা। ৰাজ্যৰ বিভিন্ন জিলাত VBG ৰামজী আঁচনিৰ শুভাৰম্ভ। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ ব্যৱস্থা। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি স্পেইন, অষ্ট্ৰিয়া আৰু পৰ্টুগাল, ক্ৰোৱেছিয়াৰ খেল। বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ বিষয় লৈ আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ কৰে আৰু মীন তথা দুগ্ধ উৎপাদন খণ্ডত ৰাজ্যৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰৰ বিষয়ভাৱে আলোচনা কৰে। সামাজিক মাধ্যমযোগে বৈঠকৰ সবিশেষ তথ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে আলোচনাত মাছৰ উৎপাদন আৰু ৰপ্তানি বৃদ্ধি কৰি মীন পালন খণ্ডত ৰাজ্যৰ অপাৰ সম্ভাৱনাৰ সদ্ব্যৱহাৰৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰে। তেওঁ কয় যে অনাগত সময়ত তেওঁলোকে এই অৱধাৰণাসমূহ ফলাফললৈ ৰূপান্তৰিত কৰাৰ বাবে কাম কৰিব আৰু ইয়াৰ ফলত অসম দেশৰ গুৰুত্বপূৰ্ণ মীন উৎপাদন তথা ৰপ্তানি কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। দুগ্ধ উৎপাদন খণ্ড সন্দৰ্ভত ডঃ শৰ্মাই কয় যে বৈঠকত পশু চিকিৎসাৰ সুবিধাৰ সম্প্ৰসাৰণ, পশু ঔষধি কেন্দ্ৰ স্থাপন, টেট্ৰাপেক তথা দুগ্ধ পাউডাৰ প্ৰকল্প স্থাপন আৰু কৃত্ৰিম প্ৰজননৰ জৰিয়তে পশুধনৰ শ্ৰীবৃদ্ধিৰ পথ প্ৰশস্ত কৰি দুগ্ধ সমবায় খণ্ডৰ সুদৃঢ়কৰণক লৈ আলোচনা কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে আলোচনাৰ অন্তত সামাজিক মাধ্যমযোগে মীন খণ্ডত অসমৰ অপাৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰক লৈ আলোচনা কৰা বুলি প্ৰকাশ কৰে। আলোচনাৰ ফলাফলক লৈ আস্থা প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সমন্বিত প্ৰচেষ্টাই অসমৰ মীন আৰু দুগ্ধ উৎপাদন খণ্ডৰ বিকাশ ত্বৰান্বিত কৰিব। এই প্ৰচেষ্টাই ৰাজ্যখনৰ কৃষক, উদ্যমী আৰু গ্ৰামাঞ্চলৰ জনসাধাৰণক বিশেষভাৱে উপকৃত কৰিব বুলিও তেওঁ মন্তব্য কৰে। বৈঠকত মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ডঃ কে কে দ্বিবেদী, অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভন আৰু সংশ্লিষ্ট মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুক সাক্ষাৎ কৰে। সাক্ষাৎকালত ডঃ শৰ্মাই অসমৰ বান পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ অহাৰ বাবে মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বানত ক্ষতিগ্ৰস্ত প্ৰতিগৰাকী লোকৰ জীৱন জীৱিকা স্বাভাৱিক কৰি তোলাৰ বাবে দ্বৈত ইঞ্জিনযুক্ত চৰকাৰে তৎপৰতাৰে কাম আগবঢ়াই নিব। দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুৰ সৈতেও আলোচনাত মিলিত হয়। বৈঠকত নেতা দুগৰাকীয়ে অসমৰ বিমান যোগাযোগ আৰু পৰিবহণ খণ্ডৰ ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰে। তেওঁলোকে লগতে অসমক পূব ভাৰতৰ গুৰুত্বপূৰ্ণ বিমান আৰু বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে শিলচৰ, মানস, উমৰাংচু, মাজুলী, ডিফু আৰু চৰাইদেউৰ প্ৰস্তাৱিত 6টা গ্ৰীণফিল্ড বিমান বন্দৰ আৰু হাফলঙত স্থাপন কৰিবলগীয়া হেলিপৰ্টৰ কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শিলচৰৰ নতুন বিমান বন্দৰৰ অধিকাংশ প্ৰস্তুতিমূলক কাম সম্পূৰ্ণ হৈছে আৰু প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰালয়ক অনুৰোধ জনোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে আজিৰ বৈঠকত ৰূপহী বিমান বন্দৰৰ সম্প্ৰসাৰণ আৰু এয়াৰ বাছৰ সহযোগত অসমত বিমান পৰিবহণ কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনাৰো পৰ্যালোচনা কৰা হয়। উন্নত যোগাযোগ ব্যৱস্থাই ৰাজ্যৰ যুৱ প্ৰজন্মৰ বাবে নতুন সুযোগ আৰু বিকাশৰ দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ৰাজ্যৰ বন তথা পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বন বিভাগৰ বাবে 4খন নতুন আঁচনিৰ বিষয়ে ঘোষণা কৰিছে। বন মহোৎসৱ উপলক্ষে পবিতৰা অভয়াৰণ্যত গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয় যে

0: ৰাজ্যত অহা 10 আগষ্টৰ পৰা বৃক্ষবন্ধু আঁচনিৰ অধীনত 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। গছপুলিসমূহ তদাৰক কৰাৰ বাবে এগৰাকী জব কাৰ্ড কৰ্মীক বিশেষ দায়িত্ব দিয়া হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ফলবাৰী নামৰ আঁচনিৰ বিষয়ে ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ থলুৱা বজাৰতেই ফল মূলসমূহ সংৰক্ষণৰ উদ্দেশ্যে বন বিভাগে এই আঁচনি গ্ৰহণ কৰিছে। জন্মদিন সেউজ শপত উদ্যান শীৰ্ষক আন এখন আঁচনিৰ সবিশেষ সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিটো বনৰক্ষী বিষয়াৰ কাৰ্যালয়ত এখন উদ্যান স্থাপনৰ লক্ষ্য লোৱা হৈছে। বন বিভাগৰ তত্বাৱধানত থকা এই উদ্যানত সকলোৱে নিজৰ জন্মদিনত এজোপাকৈ গছপুলি ৰোপণ কৰি পৰিৱেশ সেউজীয়া কৰাত সহায় কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ চৰচাপৰিসমূহ বনাঞ্চললৈ ৰূপান্তৰিত কৰাৰ বাবে বন বিভাগে চৰচাপৰি সেউজকৰণ আঁচনি নামৰ এখন নতুন আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত চৰসমূহত পৰিৱেশ অনুযায়ী বিভিন্ন গছৰ গুটি ড্ৰোনৰ সহায়ত ছটিয়াই চৰ অঞ্চলসমূহক বনাঞ্চললৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰা হৈছে। বন মহোৎসৱত অংশগ্ৰহণ কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে ৰাজ্যত অবৈধ কাঠফলা কালৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। বন বিভাগে দুৰ্গম এলেকাসমূহতো এনে কল উৎখাত কৰা বুলি মন্তব্য কৰে।
1: ইতিমধ্যে আমাৰ অবৈধ কাঠফলা মিলৰ ওপৰত একচন চলিয়ে আছে। যোৱা 3 দিন আগৰ পৰা আমাৰ বিভাগৰ সকলো বিষয়া কৰ্মচাৰীয়ে গাঁৱে গাঁৱে ভিতৰুৱা অঞ্চলত চৰ অঞ্চলত বিভিন্ন ঠাইত গৈ অবৈধ কাঠফলা মিল ভাঙি আছে আৰু প্ৰতিটো দিনেই মোৰ তাত ৰিপৰ্টিং কৰি আছে। প্ৰতিদিনে 40-50টা 60টা এনেকুৱা মিল ভাঙি আছে। যথেষ্ট ৰাইজেও আমাক ইনফৰ্মেশ্যন দি আছে আৰু এতিয়া আমি বিষয়াসকলক নিৰ্দেশনা দিছো যে নিজৰ নিজৰ ডিভিজন বা নিজৰ নিজৰ ৰেঞ্জত যিমান অবৈধ কাঠফলা মিল আছে 100% ধ্বংস কৰিব লাগিব আৰু যদি ধ্বংস কৰিব নোৱাৰে সেই বিষয়াজন লাইবল হ'ব। গতিকে প্ৰত্যেক ৰেঞ্জ অফিচাৰে নিজৰ ৰেঞ্জত থকা 100% এনেকুৱা অবৈধ কাঠফলা মিল ধ্বংস কৰি আমাক ৰিপৰ্ট দিব। ডিভিজনত DFOজনে ৰিপৰ্ট দিব লাগিব আৰু সেই ৰিপৰ্টৰ ওপৰত আমি নিশ্চিত হ'ম যে অসমত এইটো বন্ধ হৈছে।
0: শ্ৰীবৰুৱাই লগতে কয় যে সমাগত বাজেট অধিৱেশনত পূৰ্বৰ দৰে এইবাৰো অসমৰ ৰাইজৰ সকলো দিশৰ উন্নয়ন, বিকাশ আৰু কল্যাণৰ বাবে বাজেট নিৰ্ধাৰণ কৰা হ'ব। ৰাজ্যত আজিৰে পৰা জীৱিকা অভিযান VVG ৰামজী আঁচনি ৰূপায়ণ কৰা হৈছে। শিক্ষা, তথ্য প্ৰযুক্তি আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগুৱে ধেমাজি জিলাত আঁচনিখন শুভাৰম্ভ কৰি কয় যে পূৰ্বৰ MG NREGA আঁচনিৰ তুলনাত অধিক উন্নত এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ গ্ৰামাঞ্চলৰ পৰিয়ালসমূহক বছৰি 125 দিনৰ নিশ্চিত কৰ্মসংস্থাপন প্ৰদানেৰে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ কয় যে কামৰ বাবে আবেদন, আবণ্টন আৰু মজুৰিৰ প্ৰদান প্ৰক্ৰিয়া পূৰ্বতকৈ অধিক ক্ষিপ্ৰ আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে এই আঁচনিখন সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে পৰিচালনা কৰা হ'ব। শ্ৰীপেগুৱে আঁচনিখনৰ অধীনত গ্ৰাম্য আন্তঃগাঁথনি নিৰ্মাণ, জল সুৰক্ষা, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ৰোধ কৰা আৰু জীৱিকাৰ স্থায়ী উৎস সৃষ্টিৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ বাবে 2144 কোটি টকা বিনিয়োগ সাপেক্ষ এই আঁচনিৰ অধীনত জিলাখনৰ প্ৰতিখন গাঁও পঞ্চায়তে গড়ে 1 কোটি টকাকৈ লাভ কৰিব। অনুষ্ঠানত চিচিবৰ গাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ, ধেমাজি জিলাৰ আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে। চিৰাং জিলাতো আজি আঁচনিখনৰ শুভাৰম্ভ কৰা হয়। চিৰাং জিলাৰ গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত কাজলগাঁৱত থকা জিলা কেন্দ্ৰ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানত BTCৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী, পাৰিষদ, জিলা গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক, খণ্ড উন্নয়ন বিষয়াৰ লগতে আন বহু কেইবাগৰাকী উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত থাকে। কামৰূপ জিলাত আজি হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আঁচনিখনৰ শুভাৰম্ভ অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানত হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাস, গ্ৰামাঞ্চল আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডঃ বল্লীপু কল্যাণ চক্ৰৱৰ্তী আৰু কামৰূপৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
2: অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। কামৰূপ জিলাৰ দণ্ডাধীশ দেৱকুমাৰ মিশ্ৰই এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষা পৰিচালনাৰ বাবে অনুমোদিত বিষয়াসকলৰ বাহিৰে আন লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। কোকৰাঝাৰ জিলাতো অনুৰূপ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা

0: সুৰক্ষা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থী আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হবলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো এ পি এছ চি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ'বলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে নিৰ্দেশ দিছে। নলবাৰী জিলাৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় আৰু নলবাৰী কলেজত এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা কেন্দ্ৰৰ বাহিৰত শান্তি শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বৈধ নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ বাহিৰে কোনো লোক উপস্থিত থাকিব নোৱাৰিব। তদুপৰি পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, স্মাৰ্ট ঘড়ীকে ধৰি কোনোধৰণৰ বৈদ্যুতিন আহিলা লৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বজালি জিলাতো অসম লোকসেৱা আয়োগৰ পৰীক্ষা সুকলমে শান্তিপূৰ্ণ আৰু নিকা পৰিৱেশত সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে আইন অনুসৰি নিষেধাজ্ঞামূলক আদেশ জাৰি কৰিছে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বিভিন্ন জিলাত বান কমিছে যদিও ইয়াৰ পাছৰ পৰিস্থিতি অধিক জটিল হোৱা দেখা গৈছে। লখিমপুৰৰ ঘিলামৰা উন্নয়ন খণ্ডৰ চামপৰা অঞ্চলত বাঢ়নী পানীৰ ফলত গোগামুখ ঢকুৱাখানা সংযোগী 22 নম্বৰ ৰাজ্যিক ঘাইপথৰ এটা অংশ বুৰ গৈ যাতায়াতৰ সমস্যাৰ সৃষ্টি কৰিছে। লোক নিৰ্মাণ আৰু জলসম্পদ বিভাগৰ বিষয়াবৰ্গৰ সৈতে আজি স্থানীয় বিধায়ক নৱকুমাৰ দলে এই অংশ পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লয়। তাৎক্ষণিকভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ তথা ভৱিষ্যতে যেনে এনে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে বাঢ়নী পানীৰ মূল উৎসৰ পৰাই সমস্যা সমাধান কৰি পথছোৱাক সুৰক্ষিত কৰি তোলাৰ বাবে পৰিকল্পনা যুগুত কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াক নিৰ্দেশ দিয়ে। লখিমপুৰৰ বান পৰিস্থিতি সন্দৰ্ভত আমাৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়াৰ পৰা জানো আহক।
1: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ডাৱৰ বিস্ফোৰণৰ ঘটনাই লখিমপুৰ জিলাতো বাৰুকৈ প্ৰভাৱ পৰে। অৰুণাচলৰ গাতে লাগি থকা লখিমপুৰৰ কেইবাখনো গাঁও বানৰ কবলত পৰিছিল যদিও বৰ্তমান বিপদসীমাৰ ঊৰ্ধত আছে। বানপানীয়ে ব্ৰহ্মপুত্ৰ মথাউৰিৰ লখিমপুৰৰ ঢকুৱাখানাৰ মাতমৰা, টাকাৰচুক আদি অংশতে প্ৰভাৱ পেলাইছিল। ঢকুৱাখানা ৰাজহচক্ৰৰ অন্তৰ্গত হাঁহি পঞ্চায়তৰ বৃহত্তৰ নেমুটেঙানি, কঠালগুৰি, গোৰ্খালী আদি অঞ্চলত লাইপুলীয়া নৈয়ে খহনীয়াৰ সৃষ্টি কৰে। শেহতীয়াকৈ ঘিলামৰা উন্নয়ন খণ্ডৰ চামপৰা অঞ্চলত বাঢ়নী পানীৰ ফলত গোগামুখ ঢকুৱাখানা সংযোগী 22 নম্বৰ ৰাজ্যিক ঘাইপথৰ এটা অংশ বুৰ গৈ যাতায়াতৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি কৰে। অসম চৰকাৰৰ লোক নিৰ্মাণ আৰু জলসম্পদ বিভাগৰ বিষয়াবৰ্গৰ সৈতে স্থানীয় বিধায়ক নৱকুমাৰ দলে বানপানী হোৱা স্থানসমূহ পৰিদৰ্শন কৰি তাৎক্ষণিক পৰিস্থিতি নিয়ন্ত্ৰণৰ তথা ভৱিষ্যতে যাতে এনে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সংশ্লিষ্ট বিষয়া বৰ্গৰ সৈতে ইতিমধ্যে আলোচনাত মিলিত হৈছে।
0: কাছাৰ জিলাৰ লখিমপুৰৰ বিখ্যাত কিউ প্ৰজাতিৰ আনাৰসে ইতিমধ্যে জৈৱিক গুণগত মান আৰু মিঠা সোৱাদৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত স্বীকৃতি লাভ কৰিছে বুলি খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা তথা সমবায় বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আমাৰ বাতৰি বিভাগৰ প্ৰতিবেদন।
2: কিউ আনাৰস এবিধ অতি জনপ্ৰিয় আৰু বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ আনাৰসৰ প্ৰজাতি। পাতৰ কাষত কাঁইট নথকা এই আনাৰস অতি সোৱাদযুক্ত আৰু এটা ফলৰ ওজন 1.5-3 কিলোগ্ৰাম পৰ্যন্ত হয়। পকা অৱস্থাত এই ফলৰ ৰং গাঢ় হালধীয়া আৰু ৰসাল হয়। মন্ত্ৰী কৌশিক ৰায়ে আজিৰ অনুষ্ঠানত কয় যে কিউ প্ৰজাতিৰ আনাৰস ইতিমধ্যে ডুবাইলৈ ৰপ্তানি কৰা হৈছে আৰু ইয়াৰ জৰিয়তে বিশ্ববাসীৰ সন্মুখত জিলাখনৰ কৃষকসকলৰ কঠোৰ পৰিশ্ৰম প্ৰতিফলিত হৈছে। তেওঁ কয় যে এই পদক্ষেপে শস্য চপোৱাৰ পাছৰ ব্যৱস্থাপনা অধিক উন্নত কৰিব আৰু ক্ৰেতা বিক্ৰেতাৰ মাজৰ পোনপটীয়া যোগাযোগ সুচল কৰি তুলিব। এনে পদক্ষেপে খেতিয়কৰ বাবে আনাৰসৰ নতুন বজাৰ আৰু ৰপ্তানিৰ সুযোগ সৃষ্টি কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁৰ লগতে ৰাজ্য চৰকাৰে কৃষকসকলৰ সৈতে কাছাৰৰ বিশ্বমানৰ আনাৰসত পূৰ্ণ সম্ভাৱনাৰ সদ্ব্যৱহাৰ কৰিব বুলি আশ্বাস দিয়ে। অনুষ্ঠানত আনাৰসৰ আধুনিক সংৰক্ষণ, প্ৰসংস্কৰণ, মূল্য সংযোজন আৰু ৰপ্তানিৰ সম্ভাৱনাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। কাছাৰৰ সংবাদদাতা আশীৰাণী দাসৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নিৰ্মালী শৰ্মা।
3: ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হ'বলগীয়া নক আউট পৰ্যায়ৰ এখন খেলত স্পেইন অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৱতি নিশা 4:30 বজাত হ'বলগা নক আউট পৰ্যায়ৰ আন এখন খেলত পৰ্তুগাল ক্ৰোৱেছিয়াৰ সন্মুখীন হ'ব। ইপিনে কাইলৈ পুৱা 8:30 বজাত হ'বলগীয়া একেটা পৰ্যায়ৰ আন এখন খেলত ছুইজাৰলেণ্ড আলজেৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত আজি পুৱা ছান ফ্ৰান্সিস্কো বে এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত সহ আয়োজক আমেৰিকাই বছনিয়া হাৰ্জে গভিনাক 2-0 গ'লত পৰাস্ত কৰে।

0: চমুকৈ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ, উন্নয়ন প্ৰক্ৰিয়াক লৈ আলোচনা। বন মহোৎসৱৰ সৈতে সংগতি ৰাখি বন বিভাগৰ 4খন নতুন আঁচনি ঘোষণা। ৰাজ্যৰ বিভিন্ন জিলাত ভি ভি জি ৰামজি আঁচনিৰ শুভাৰম্ভ। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ ব্যৱস্থা। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি স্পেইন, অষ্ট্ৰিয়াৰ আৰু পৰ্টুগাল, ক্ৰোৱেছিয়াৰ খেল। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানে, পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: লাকে আকাশবাণী ডিফু জয়মে কে পেচেটাক পনবম লাকে এফ এম পেনেলং পেন ভারো সিরাত নম্বর আসল কে মেগাহার্স লাপে নিউজ অন এয়ার এফ পেন টানালিতুম কিন্তু অনেজাই মেকটা অর্জুলং ইকজে আদুন্থু কার্বি ডেড লং রুইচিং হনালুন আজয় মেগাং ডেংলং পেন আসন সন কার্বি ডেড লং রুইচিং হনালুন আর জুইক সিনা আপ্রাংসে আমরি কেসে সেটম পেন কিলোনালুন আর জুইক সিনা আলুন আলাম থে ওয়াংনন পিনি চেসং আনকবে দো আন